0: karma tower meka karma tower meka
1: karma o tower yo jo ka tar karma kusawar mikra tan karma karma ni na zo na kar gok
0: yo
1: karma karma nga chena ro kza na kap chita ba
0: karma nga chena na kap chita ba karma kan chen yo ka
1: kan chen yo ka karma
0: nga chen
1: karma to chen ro chira la ti ki chi gok
0: chi chi ya karma kan chen yo ka karma to chen yo ka karma nga chen yo ka tani ta shu kan chen yo ka re la shu to chen yo ka ara sara ni chen yo ka ji
1: yo ka sara ni chen yo ka
0: ole shu nga chen yo ka re la
1: chi ni de ro
0: ku ole chi ni re yo ka re la ya ta chi kan ta si ni de ta ya to a ni o mo len ta no de ki ya to a sam ba mo ni ngo
1: ya
0: a yang ra go bi ji kan ga re
1: yang ra go bi ju dude in sa rama dre do mu ni na da ta gi za ge ti ta ta ligi ying rama ying go da ga
0: da dan le kan na ran na ma mu ta kha zin ta tr te o chi ro chi ti ge dre do mu ni jo ji na
1: o da da he se
0: ya
1: da zo do ko ligi re rama re mu
0: na ri ya
1: da dam dre
0: tani ligrama mdr tani
1: sta ini na
0: sta sta ligrama mdr ta chor
1: ta ta chu yin jirgo
0: thank you lechina
1: thank you je dor ta
0: ri ri ta kantar sta nur ligrama ta choriya chinani dr jitang na ta ayag changu tar ta nyon ti cham na me kazi rela ओले ता नुर लिग रामा त छुर गो यंगरा गोबजे ना या या तनी तो जो मुन गो
1: या
0: तो जो मुन गुंजु त गकोर दन गो
1: या
0: ठखकी दन छद गुंजु त ठखकी करास्ता ठका जो ठख सका ठक का तक्यान नि केसा जो की ठखकी छिगरा ति तोनी शगनी दन शाक गि शक
1: करा इनी ना इन
0: ठखकी दन खारा Ya, shigni zina?
1: Shid gizhi?
0: Shigni, shaka gishi. Kaagna sa shigni, shigni.
1: U dama shikadir u?
0: Ya, lishki zina, la shamki la sa shigli. Saka tka ya tashya nangi ke sa shigki, lishki.
1: U mishika?
0: Mishika. Ya, mishina nga chu karkunga china china nga shigchi.
1: Da
0: kar kumshit. Tukki zina khar. Khar. Tukki zina khar. Shigni zina tachu zha. Tachu gungon zha zha. Lishki zina tchagra. Kik. Kik gungon zha zha.
1: Ya.
0: Oli. Ya da zha war ngao muni go.
1: Ya.
0: Rangji ka matang chi manu ka changyong mri kong zha.
1: Rja
0: changyong mariga ra?
1: O, tiri nima ya, to khuku inji ra ya, khuku.
0: Kong rati?
1: Khuku jangu sir gondi la ta, khuku jangu ta inji ra go.
0: Khikhi in? Kachi in?
1: Kachi, oye.
0: Kachi mara.
1: Kachi mna ta?
0: Matang chi manu ka changyong mariga kong rati, changyong mariga nani chi manwa.
1: ཁྱི ཕྱད མི ཁྱི
0: ཡ་ཁེ་ཏ་ཁེ་གི་ཁེ་ཏ་ཅི་ཁེ་ཏ་མ་ཤིག་གོ་ཟན་བ་ད་ཅིག་གི་ཁ་ཤི་དང་ནེ་རི་དེ་ནང་ཅོ་ཁ་ཁོང་ཡི་གོ་ག་ཡེམ་ཅིག་མོ་མོ་ཐར་བ་ཅིག་གི་རྒྱ་ཏག་མ་རུང་ཐེལ་ལ་ཉ་ཟན་ན་ཆ་ར་སམ་བར་ཨོ་ཏ་ཅིག་ཆེ་སམ་བ་ཨོ་ནོ་ཏ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ 야 토폰 지금 사도 되는 게 렌선하니 샤르가 마트 타량 렌선 지만 아시쿠르 가스샤니코 데모
1: 야야야
0: 야 데모 자히 데락
1: 야 태양도 자야